0: ཁྱི
1: ཞིང་ཅིན་ཡོང་ཅེ་ཚོང་དོན་དེ་ཁག་གི་དར་གབི་ཚིན་ཡེབ་ཅིན་ཡེ་ཚིན་ཡེབ་དེ་ཉེ་བར་དང་དར་གབི་ཚིས་སམ་ཅིན་ཡེ་ནི་དར་གབི་ཚིས་དེ་ཉེ་བར་ཚོ་ཡིན་ཁོ་ཅིན་ཅེ་ཚོང་རིན་དོན་ཚུལ་གན་སོང་ཉེ་མོ་ད་ཤེབ་ཚལ་མ་ཤ་པེ་ཅེ་རེལ་ཚོ་ཞིང་ཅིན་ཡོང་ཅེ་ཞིང་ལི་ཚོང་རིན་དེབ་ཚོང་ཚོང་ར་ཆེན་མོ་བཞེ་དང་ཁ་རིན་དོན་ཚ
0: 中央的诺尔哈等、李汉切巴松尔西巴等、凯利基诺尔汉切巴、约萨扎这个学派人在东西的。中日哈林端出的词节目等等。想起的人比北汉切巴松尔西巴用三只本马斯了，年底想起的人比诺尔哈等、李汉切巴松尔西巴说了十七十七十七。中日等克索西，三年级哈林松尔西巴，俺们不学本跟东西巴等。
1: 是让中秋节人工参比我是端出等，相亲用钱初一科技节，创立端出的端部用我吃东西。当初提前等，接通提前是干事。是让中秋节端出的啥子个物件等，我就觉着我是端部是物件送你去要了。人工参比我是了这个端端出就不要办理，提前干部从人端出的节目当中话等，创立端出的确实前途当中接来。
2: 那个为青年是么呢？相亲的每个千里里端用谈看给做主席比，随便乐个当真，谈真了娘们的东西比。 接下来该一个差不多等你，中华每个节他们三比亲信自称那罗龙些兵个纠结，激动冲的，马路外的个人胸口了，坦然中气的错。从第二等下位年下等，真真真吞，托不中个盘街一零一十吨吧，黄土的灰村那人都是把苏家南北同你，下位真真屁股用力激动等，娘们用乐的，果然没单本在做些的，皮筋个人不门本等怎么办等，而且能坚持跟得了当时的等你，养起了个龙等过这个戏。
1: 从第二个是，解决了该一个差不多的盘巴团客呢，而隆重忙错等，千里门呐，来到了南巡所及，而且可见解决了该一个节的，他们就先把等，那次差不多，怕问娘们多，详细团子我收些把所见他们就比，每个团长等，亲戚盘子那罗人，每个熟悉外人中别的人，人质三木兄弟，所有们等比，他们就了就把马事，而且可见解决了该一个途中等，过去他就用错等，银子那几里皮。 当地学过了，解决了该一个差不多的先看的西巴重重等，解决了该一个差不多的先看的当啷把所解都回来等把等，轻松的从里头吃等，几个头吃，怕问娘们错问，下不去苦愁了。俺爷爷在中头的时候，俺爸拿醋劲的，俺家口姐解决了该一个头不中些把的，忙醋劲捏那日，团结的醋味能这不是一行，相亲等客二中香，俺爹娃接人把俺娘们的马路子把等，随便乐个当真，后面轻松的吃吧。
2: 亲村给爹娃你吃比，这特大比，强劲的拉姆勒三头些爹是跟得动话等。若那罗穷给你吃等，亲村这头用吧，中头的用是吃吧，俺们用是把姐姐，解决该一个差不多冷冷的些东西要讲。爹解决该一个差不多的啥比，三头做我等，是咱这个我吃，冷头先啃，还今天能干松。这位根本就可疼俺，我今中呢，昨儿我那让着客的，而家口姐解决该一个差不多动物，家儿子他爸等。
0: 差不多特别冷冷难闻些措施是以后，大哥为青年什么人？从小亲十种十六点几个用谈看，容易抗议。学生称颂等十六点几个年纪就接这特殊时代更多的么？当时不得动话是吧？觉得做着总是对。你懂你这个路，从小亲戚十六点几个这种残酷的经过什么在过背了？但那十六点几个接这特殊，时代更多的么？当时不得动话等。十六天起了年轻人先困起，俺吃做难吃些吧。十六点几个过节，十六休息，差不多得动话。
3: 满足节十六点几个乡村，托了个动画就写的，全村级他们托不起中等，真正年不就写笔，那把三六真起一呢。在古当新困，没那用机，年不得相亲用节十六点几个这种年通来的把等，用空了，我们那么写把等，接着么了，多他们那么写把，年开了村子那么写把，城头的绝对不错，十六点几个接这个时候是大概多他们写笔，真正需要用你这么批。相亲用节不咋动等，详细个团子。 能真的学生三六级节，学习的才能那次接触些不嘛事了。相亲用节，别新的孩子学生些不个懂得才能等位，学习真正讲三六级。 Chorongshangchinchi, Sirigu Denjigji, Jetagshu Urtakil Dodam Sapilji, Shetub Kakjigji Ba, Jemshid Vyde, Mgsil Lingin Kaksibji Ba Deng, Shetub Donchud Yungwar Kandab Dengni. Sirigu Denjigji, Joni Chagula Rikagla, Darcha Chobim Zagobdi Ba Deng. Sirigu Nangjin Deng, Pshirchung Shepi, Kili Daggi, Sirigu Denjigla Kilin Damjabjigjin, Sirigu Denjigji, Startuk Pishungjian La, Gzangtub Shargabja Ba Deng. Dengyun Huyartin Chongkangshi Bar Gopshangkwa La. Nyeshtung Nyerang Alu Sirigu Denjigng Chorgunjig, Jirim Tabchobi, Pshavi Jamjin Jemtum Shibar Masil. Nyeshtung Nyerang Alu Sirigu Denjigng Chorgunjig, Jirim Tabchobi, Pshangka Jinggob Samdi. Sirigu Denjigng Chachukub Shavag, Jirim Tabchobadang. Mangchuk Deng Nyeru Chani, Rig Sosu Mangchuk Je Sirigu Denjigng Dekhi Deng, Rangsung Nipar Jinchid Mibarim Tordag Deng. Chachag Zankur Chirkabsi, Dalu Sirigu Denjigng Je Sonab Shavar Gishibzigdi, Sangni Je Chachi Deng, Pshanchuk Je Donang, Mangchuk Je Semkirub Chichi, Sirigu Denjigng Chabkung Deng, Sonchub Shibadang. Rganba deng shibi mangchuk natun bertun lag zigni, sirigub denjig zhizhig shegu dekil deng zhongsib, tobzha, keldi, cungrab jisib jo ba deng. Chorda kengar gongjil nyemu, sirig chizi la guangguk sheba su tablum nasuk shedi, tamang nyamchu ji zhizhig nangtun deng tablum jashilb shi. Jodung su zhizhig nyemu shegu kigb jibzhe deng, zhizhig shegu kig nyerzhi gudib shini. Zadung lirig ji lirig marna la, yitun chamsung deng zachubi chamtan kegang la songchub shebur chirdum shi ba deng. Sirigub denjig zhe chamchung dekhi deng, Nyanka ngonguk nipa cherjini. Ma kinji dokir deng ma kinji nyamchul, ma kin nyamshib shepabji je, sirigub denjig zhe pchansung kori yubzangu shikhchan.
1: Dagawi ci nyersung nyan, marig tandala yartun zhezhig zankur tukma tang kayo bi, shangchen tahtuk lekong shabi ayon nankang ki, nyeshtung nyerzhig li, tsormung sarbi chachar chemu tang samba bani. Zhonghua mamang shantan yakub je, marig tandala yartun gapil jachang je, chetun zhongzhila nyanshi chungda di ba dang. Tsormung shangchen tanga lobji, Tsormun peji tabji shimjig suye zhuzhin, arimba nipi gergen qimu, mamin zhong dan zhangni, qedun sar chibshi. Shangchen tahtuk lekong susi, marig tandala yartum shabin gankir lomtan suwa dang, dangyun lewshil tima vjadang zhigjilag lobzhong la shi. Nyanshi chondi ishtang, marig tandala yartum gapil jachang qe donin gachan dang, nangtun su, laglian langsha jila, guv di shang shtang sabi gunin jibshishi yuol. Topchakya nangtun tani, chapsi ki langni tuwa dang, Rikishunga nangtun shtang sabjang, dongi tang jiwa damsu yobi, dina maalag changbi tanga marga zhongli lhobsu shi yinbar masil, zhonghua marga jintan chobi ndahi shtambun zigbi laglan lhobchen shi jang yinla. Diya shangchen tatuk likung chi, zhonghua marga jintan chobi ndahi likung si baibib shabar, shajirin zin chobi donyang dang, zibchil nipa chenbu donchob shi yiwal. Tsundir shinkan zifdantun, rangnila shangchen tatuk likung ki dangyo lewshil bayin bi chani, ngola loba dang, guwa samu lemba jinchung shi ba dang. Chamliga gongtun hishtu gu tharshin shiddi, marig tandala yartun shajag gan nechil ba yagbu shiaggi. Shangchina tahtuk likung chi arimba susi dang shzanzig dang, ryachi dangyo lewshil ba namchi, marig tandala yartun gapil jachim zirin zamba dang. Zhonghua marig jintan chobi ndahi jia huishtu na shangchina chanjia langshir mgni, ngagchua lula tambrin zamba dang, jinsim dangchua shiba, likung chi ngontun zonim shibi ngagchua da guadrig damzim shiddi. Arang likung dang, aranga lirig, aranga chabkung jib shabi chol nibi nadun sechua shiba dang. Shencha kasib dang, shetu shibcha zini, huishtu na shangchina zhenjia donchul yungwar basung thomil shaji yixin.
3: Dargawi ci nyezhu nyin shangchina mangchina jilin yun tankang zhongzhub kengi sanji zhokpan chongdab dini. Sarta zobjib shibi surun shangchin chi, zhonghua mangmuk shuntan jakub chi, zotsuk jachim lakhtarab shetub chi, zhilag nitsil ngotub shi. Shetub de nishtung simlar donbi chanla, shuk yungni zobjib shetub tang dangbo yinxin. Nishtung nyezhig lordab donbi ci sokchik nyin, Shangchin mangchin rikab jibjibi jinli yun lankang ga jinsuk tang nyersambi ishtang vdeetag jani jinsham shungwa abjil. Nyerstung nyerchig lodab jibi cik xing ni nivzung ngay sa lagdab tarjirili. Rukhpan chondi ishtang, Shangchin mangchin jinli yun lankang chamdik shabi ayun lankang dang, Shangchin fshi vzotsuk jian rilin gankar vlomtan chi, fshetab jib vzobji jabjong dang, vzobji jirim, donhing gachin, nangtun khzu, lagdar ngaybub samchir bshi, rukhpil bshi. Vzobji fshiji jib fshetab la, donbi liyov dan dang donsan ngagni yo la, Chorgun jir ngiwid la rkang zig ba deng, zotsuk zanzig rinzig deng, kegang songshub, xabshi, huanjur njotun ngansung suq lag mingni, ngmigtil rangabjin deng, goshul rangabjin dambi goni, xtambub korshib toni. Xetib li zotsuk jib shegu shingti xtankil bshiti, zotsuk jing gani deng, lingin tisang tabdang wa deng, zanzig jik kebzil hngan li cherib deng xing, xintin lirim cadin dabzi ba deng, zotsuk toptang ganganam dotam lam lig bzig. Li zo yi namang jan deng, jinam jan chi, xabshir ginkur mingni, Nihi yogi ngakit jan tang jinam jan chi, li zuwi xabshi ma lag zigdi, li zuwi tomnang tang jinang nga di cherub tang. Nga li ngalwa mangpo xiongwa tang, li zuwi kegang songchub je jilam khartung mamba suji ngatun lag mingni. Xetib jin ranyim jimul tang, tamung ganji lamling tisang tatungwa tang. Starkil agansung xabshi xiansul tisang tatang rdi, ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང
2: ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང ཁང རིགས ཡིལ ཁུར ཚོང ཉར ཅི ཕྱོགས ཆེན མོ དྲིག ལ མི ཁང ཏ ཅིག འགྲན ཚོགས ཀྱི བྱེད སྒོར དེ ནས ཁོར ཆུ ལ དྲེ དྲོ གབ ཤབ ལག པར དྲུ དྲོ ཁྱིལ ས ཚིག དང ཁ ལུ བི ཁྱིམ ཚང ཅིག ཉི ཅན ཤང ཡུ ཤུ ལ ཐོན ཚི ས ནི དེ གི མི ཡིན པ ཏ བི ནི ཧི སེམ སེན ཇག པར ཤི ནི ཚོང ཏ ཡུ ཤུ ལི ཤི རྟུང ཤེ དེ རྒྱ ཡོང སུ ཁོར ཅིག ཐུབ རུ ཤི པི ཚིལ ཅི ལག དང ཕན ཅི ཐུ རུ དང བ དང ཚིག དང ལེ གུ ཉམ ཅི ཀྱི ཤབ ཡི ཅན སུ ལ ངེ བ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཤེ ཐང ཚེ དང སྟོང ང དང སམ རྒྱ ཉེ ཁར པེ བ དང དེ ཁིམ ཚང ཚེ སམ དང སྟོང ཅིག དང རྒྱབ རྒྱ ལ ཁེ ཁང ཁ ཏ ལ རོགས ཅུར གྱི མ ངལ གོར ས ཡ ཉི དང ནི ཤང དང ཀྲུང དེ ལ བཞེ རེ ཀྲོ ཁོ ལེ ཞེ ལག དེ ཐར རིག ནས ཡུ ཤུ དང ཁྲིམ ཤུང ཡུ ཤུ འཛིག པར གན དེ དང བ དང རྒྱ ཁ རམ པའི བོ ཅེ རིག ནས ཅེ ཁམ སུང ཅུ ཚོ ཤ ཁན འཛིག པ ཁྲེ དུན དུ ཞེ ནི ཟིག ནས རིག ནས ཁབ ཞག རྒྱིམ ཛིན དང རིག ནས ཡལ ཁོར ཉམ དེ བསམ མོ ཡོང པར གན དེ དང ཉེ ཤུང ཉེ རྒྱ དུ ནས ཉེ ཤུང ཉེ རྒྱ ལི བར ཅེ ཁྲིམ ཤུང ཡུ ཤུ འཛིག པའི ལོང སམ ཅན གཅ ཅུལ ཅི ཅི ཏན ལ ཕབ དང ལོང ཡེ ཁྲིམ ཅུང ཧིབ ཤ ཁྱབ དེ ཅ ཆར ཅ ཐང ར གવા ལག དེ དར ནི དམ ཅིག དང ཁྲིམ ཅུང ཧིབ ཤ ཁྱབ དེ ཅི གེ ཉི ཤབ ཤན དོན ཅུབ ཅི པི གལ བ དང ཟོལ ཅན ཇོང ཚལ དེ ཉམ ལི བྱ ཅི ཅོབ ཅིལ མར ཅག པ དང རིག ནི ཅི མསམ སུ བ དང ཁྲིམ ཅུང གི ཅོ ཚལ ཚ དེན དེ ཏོང བ ངོན ཅེར ཤུང
3: ཤུནི ཅ ཅིག སང ཅིར ཁོ ལག སང རོ སོ ཏ ཨར བ ཅི ཅ སུང པུ ཡི ཅན ཅུང ཉན ཅུར དང ས ཅུ པེ ཏོན མེ ཅ ཐམ ངོ སུང ཅིམ ཅིན ཇོང ཁན ཅ ཇ ཁབ ཁ ཁ ཁ ཁ ཁ ཁ ཁ ཁ ཁ མཁོང སམ པོ ཕན ཚན བར འབྲེལ ཆེ སབ དང ཡེ ཁོར ཅིམ ལ ཤིབ ཨར་ཏི སམ ཅིན ཉམ ཅུལ དང མག དུན ཐན་ཅུར ཁ་དང སབ དང ཨ་དང ནེ་པ སོང ཅུ ཤེ་པ སོ ཚལ ཡོ་པ་ ཏི ཉིཁལ གོ་པ་ དང ཉམ དུ སོང ཅུ ཤེ་ ནི ཆེར དང ཡོལ
2: སանի དི་ གེ དི ཚོལ ད གབི ཚི ཉེར ང ཉན རྒྱ་ཁུ ཅུ ཅུ ཤེ ཇོམ་པ ཁན ཅིན ཉི གུ ཡུ ཉམ རེ རྒྱ་ཚུ ཚུ ཅིན ལ ཤེ ཁབ ཨ་གა ནི སིན ཅིན མ ཧ མ དང ཅེ ཅན ནང ཁན ཅིན གི མ ཧ མ ཅིན ནི ཅུ ཤེ ཤི ཅིན ཕིང གི ཚམ ཅབ ཟང ཝ དང མོན ཏན ཟང ཝ ཤི ཁན ཅིན གི ཀྲུང གུ དང ཨ་གა ནི ཟམ ཅེ ནི རྒྱ་ ཁུ ཉི ཅིན གོ ཚལ གན རབ ཚི ཡང ཉི སེ ཏན པ ཤི ཡིན པི དི ན རང པུར ཏན པུར ནི ཡོལ ན ནང གད ཅེ བར ཅུ ཤེ ཤི ཅིན ཕིང གི པེ ཅིན དེ གེ ཤུ བ སེན ཅིན ཆུ དང ཇེན ཟུམ ཛལ དེ ཐམུང གེ ཏ བ གེ ཅིན ཤུང ཨ་ དང ཀྲུང གུ དང ཨ་གა ནི ཇེལ བ ཕེ ཅིག ཏོང བར ཁ ཤུ སེ ཝ དང ཡོལ ཀྲུང གུ ཤུ ཅི ཡ གན ན ཤུ དང ཉམ དེ རྒྱ་ ཁུ ཉི ཅེ ཝ ཚི ཅེ གོང དུན གེ ཅིན དོན ཆུ ཤི དེ སོ ཅིན ཅིན ཛབ ཚི ཇེན ཟུམ ཤེ བ དང ཆབ སེ ཐལ ཕན ཚན ཡེ ཅི སབ དང དང ཤ ཉེ ཉམ ལེ རྒྱ ཆེ ཏུང ཅིབ ཞིན ཀྲུང གོ དང ཨ་ག་ ནི ཐབ ཅི རོགས རིན འབྲེལ བ རྒྱན ཆེ མེ པར སྟང སུབ དང རེ བར རེ བ ཤེ ཞིན ཡོ ཅིབ ཞེལ ཁན ཅིང གི ཀྲུང གོ དང ཨ་ག་ ན རྒྱ ཁུ ཉི ཅི མ རིག རང ཅིན ཚོན ལན དང རྒྱ ཁུ ཅང ཅོ ཐོ བི ཤ ཞག ཁོལ འཛམ ཐན ས མོ ཚིག ཡོ པ དང འཛམ ལང ཐོ ཤུ ཉམ རེ ཅི རང ཉི ལ ཏོ ཆེ ཏུང ཨ་ དང ཏར ཅི གོང ཕལ ཏུང ཨ་ སོ ཅེ ཐན ནི ཐམུང གི སམ དང ཡོལ ཨ་ ནི ཡོ སར བི ཡོ ཤུ ཉི ཅི མ ཐ ད ཕན ཚན རྒྱ ཁུ ཤ ཅེ ཅིན ཆུང ཞི དེ ཐན ཅལ ཉམ ལེ ཤེ ཁ ཅི ར ཏུང ཁི ཀྲུང གོ ཤུ ཅི གན ཤུ དང ལན དེ དེར ཅི ཐོན ཁོང དང ཅང དུ ནི ཁོང ལེ རིག སུ ཇུང ན ཇུ ན ཡར གི ཏུང ཨ སོ ཁྱབ ཁོང ནང གི ཉམ ལེ པེན དོ ཆེན པོ ཡོལ གན ཤུ ཅི མ ཐད ཀྲུང གོ ཁེ ལེ ཁག གི མ སན ཇོ སི ཁོ རི གི ལག པུ ཅང གི པ དང གོ ཆན མར གི པི སལ ཅི ཝེ ཆོ གང ལག ཤེ དེ ཕན ཚན ཁེ ཕན ཐོ པ དང ཉམ དེ ཕེ ཅིན རོ བར རེ བ ཤེ ཅིན ཡོལ མ ཧ མ ཡི ཧན ཅན ཅན ནི ཀྲུ ཤེ ཤེ ཅིན ཕིན ལ ལག སམ ནམ དག གི ཚམ ཅ ཤེ ཁང ཁོང གིས ཀྲུང གོ དང ཨ་ག་ ནི བར གྱི འབྲེལ བར ལོ རྒྱ མང ཤེས དམ པོ ཡོད པ དང ཀྲུང གོ ཕྱོགས ཀྱི ལོ མང པེ རང ཨ་ག་ ནི ར རོགས ཆུར རོགས རམ རྩ ཆེན ནང བར ཐག ཅིག ཆེ ཤས Gana shukji tongta warsimde, zhongko chikar zadunna lakhtar namu shijin yon la. Cungtun dang ngastung, derzi, zulib zuchin suchin chabkong nang nyamliw shi badang. Machir gini periyev samu shiddi. Shukni chenjarwi nangtun pansim jechukzir tongji ndamba chagbu jang yixol.
3: Nyamku namba, tisujia ngangi tangdi sanjir nyamruk lecin nak tongcim tani jubu. Tangdi lecin jir zomrik ba kontar gangrjil dang, zomrik gan karwa sunam cairang dang huafdun jia, chomorchil. Starkilwa dorji cairang. Chichib Tarkilwa Ganchak Chairang Tang Sunwar Inchin Yin, Khawuk Sainso Tang Mepham Gwambo Nichi Chajig Nyanlam Da Dronba Yin, Tangar Jimmy Lee Tsinang Aso Tharang Jil.
4: Chomchin Dara Langag Tansum Ki Chomchin Dara
5: Chomchin Dara Jirngu Shasum Ki Chomchin Dara
4: Chomchin Dara
6: Zatsi denbi nyankun zhokpo namba che tsu demay na. Darta che tsi nyanlim tengchon shimbanda na chongu na yangzhok nyanchin kang wohkele longchin chi chomchin dara glenchen kin. Nga derang glenchen donzimba cerang zhoma kin. Dinan donzimba cerang zhoma ge yang derang chomchin dara glenchen din nga sabar ge poshtagmi wajir tanghui denshin jindar shkaba denba ge kagchigba tang. Alawa, nyongbim siyam ge, nga tangma shidi yindi na sayar gunu ga mangla shig. Tsengum ja ge, hamnyan ji shepa shig. La chang rjitsil tsukpa ga langvi, sayar shuk lungwi pana sayar gunu ga sayarik chi, goji shio bi, namba tsi riri zhin shidi nyambar rga si shi. Dina tumar tsuwam na yongzhuk nyanchin kang tang, zhongkong zay ku zong tang vi, a zong mamang sanshung ni ji, zuo jib tang. Tsuwam na yongzhuk nyanchin kang, Wohkele nyanjur dini. Zekuo zong, wdenjigam zikchin ngochil canchung. Zekuo zong, argini lisil yekura yangzhugu nyanchin ju. Zekuo zong, argini kanchi ji, nganjib shikhan. Zekuo zong, sabar gebu sojin argini darpil ceo gongsi, rojib shibi, sabar gebu shtagmi, wajir tanghui denshin jindar shkabdambi, kakchigba gojig shiubi, cangmi mantata sanshi nangzhugu.
7: Шыбақ дамжы ғормуғы чаржын. Чомчын сылығынынар марчы еғылығы шығы.
8: Мипо рымшын жығылығы шығы. Өріп чаржыл жәржыным. Чонхуй пыл шүңгіргіні.
7: Бүнгін зерден чацу мейтің. Нүгін зерден шыбайық дамхуй.
8: Әргіні әраңғтүн жәрмаңғын. Әмаңсул әргіні жәғызы ұл.
7: Қытамжын ғоқын қыңғын Тамжерин тыңар ген кымға ермілейін.
9: Шыпа ғапуштығыми өтек таңқиық дәншін жандыр шқабылдың ба.
10: Әрі, сөнек артығып желейін жандыр әсігім күн, жансиг артығы тігіп ария.
11: Дұржық шәділімі керген намбатың жәчеуі езгімі алханжи сама ғанжу дейліғі. Дүгін айына пайрын сөпшан кілі үркан цазуң, цонкілі цуни тонби шәпа бұл пығму тарийіні. Дүгін шәпі капшын айна Лосыр шайпа данжым нянхил зэра, кэр намби тэндэн дон цамбар мүн. Яда дэрэн намлу сар цэйла жахи дэлэг пэнсэн цэгу эма уджуургэн кэмэн зонга. Ээн яма тамчилар гэва, ээнэ заргэр тамчилар зонга, ээнэ шугжэн цамгэлэ жахи, ээнэ ртан угу нэгар дэлэг ээнэ. Ээ тэхтави нэн зонг кэр зонг дэла лу тухма гяви лосыр тэнэ чатв намки лу тан чуя, гэртв нэмэ гэн тан чуя. え、シュンズンロイが南山著や、ハミギクリ山著や、ダントホダジプン著や、ジョトホナガダルグモン著や。え、タワヤンジンタングタニン著や、トンブチョチルオクダニン著や、ヘクヘダケトン著や、ゴグルゴサトゲン著や。え、タクタブダユモン著や、ハンクルイサジブドガン著や、サンクルティリガヤン著や。 에릉근 고위 탐관 초야 뜻뜻은 롱타 디브진 초야 디기네 검초고 선보도 찍은 초도고니 이즈리 쉐겐 초도 엄마 호 야 따띠릉 조니마 도게 샤리 인니 서거 다와 도게 커기베 인니 서거 티슬 도게 곰바 인니 서거 에 카차 도게 컨들이 인니 서거 뜨게 토마 도스리 인니 서거 데위그 남도 사치조 찍은 초도고니 이즈리 쉐겐 초도 엄마 호 Я та сикадог ганзга инни серг аяркадог нутны инни серг тонкадог лангцо инни серг Ergen kado gitarili inni sirgitagi tukumado sirgini sirgitagi